0: sapai yano nak ni gaman se rakhyani rang omong ja warang ko nien ba enumeration form mo gapate soi khat po aro baby kita yano mai ba thari dapna na ni rang dongo de angna uyat pabo
1: mai dak ba thari dapna ni rang
0: je kai songni bi morang ko dung thang atani nak ni bi mo se gwala ni nak ni nokon ni jutang ba mandirang ba gatal bot po namat gapa mandirang ko se gatamat gen
1: al thua de ni be remai na gam chata
0: electoral roll lo khak khet ka bim ko se gata ni ra a song o song dong kham ga pa mandirang na antang tang ni bul ko chakha le bot pu na aru chakate le sasun ka ni bul rang ko mang rak patan na tak chakin
1: o da ko dong ai ju
0: mathela ni nang ni bakar mani na
2: bel rang haja ga ni khok tok bisi ni asana na siman no konari bang o de wa mukhrum chak so go aru na ni bota dita rang ko na mini rupo year form ko ga pat po aru electoral roll lo khak khet ong e ketal guya tani rang dong o de apation bo mai ba agan thala tani rang ko nang ni ke o de andan khana man ga pa voter helpline number sa sku bonga jiro na kol ka bo voter helpline app ko download kabo ba voters.eci.gov.in website na pange nibo una agre ba na www.cuomeghalaya.nic.in website na pange ni na gataba man gen nangni phuna ne nangni phurang nangni bakmani gamchat pia yakhu yat kupa chief electoral officer meghalaya
3: na simangni dakna nangni rang althubea khasa phai yanu nangni gamun se rakhyane rang omong ja warang ko nien ba enumeration form ga patte soi khat po aro banu ba gwalani rang ko thari apna nang ode angna uyat po
4: indian election commission jun pholachi thari ko ni julai ko ruks ko thari ko na special intensive revision ni katham ga pa bakho aba chinga te ha good level officer rang simangni nokan chuna ri angen
5: nokan chuna
4: oi nokan chuna ni angen ba omong na simangni duplicate enumeration form ko ga pat china ungen aro khisa ko na simang rakhi china don bagen nam main althwa ba
5: আৰু বিজু বিচনী ৰেবাও নাচিমাং মামু লিখা হ'ব নানাং যোৱা
1: আঙা নকো দংজাও চাই
4: অ চাৰ্জিং নানাং যাবা দংজাও বা বিয়াল ৰঙান ইনমেৰেশ্যন ফৰ্ম খো নকি দুবাচুন দৌ নাগেন বা আৰু অসম নাং খোজানা দুপেটে ৱমান চাং থাম না কিন্তু এইবাৰ কথা গেন আৰু আমাৰ এইবাৰ চিকানি ৰং দুগেন চিম অদে ৱমান না ফৰ খাই গল পাতনা বা মানাগেন
1: অ ইয়াৰ নাম মে নাল চুবিয়া দে দিবা আঙাৰ ইয়াকো বানুনি কো থালে ৰাগেন
4: ইন্দ্ৰ খানা মান গোপা ভোটাৰ হেল্পলাইন নম্বৰ চাৰ্চ কৰিব জিৰ' না খাত হ'ব বা ভোটাৰ হেল্পলাইন এপ কো ডাউনলোড খাব বা ভোটাৰ্চ ECI.gov.in ৱেবচাইট না পাঙি নিব আর উনবাক্সাও www.ceomeghalaya.nic.in ওয়েবসাইট না বানা পাঙি নিনা মান গেন
1: নাকনি খুরাং নাকনি পুনানি ব নাকনি দোগা চলন উকো গমাত নাবে ইয়াকো উইয়াত পা চিফ ইলেক্টোরাল অফিসার মেঘালয়া